নমস্কার আৰু ওলা লগতে সুন্দৰ ভিয়ান ইডা আকাশবাণী কেন্দ্ৰ তুৰা মিডিয়াম ৱেভলা 243.31 মিটাৰ আৰু কিলোহাৰ্জ 1233 নি অনুষ্ঠান প্ৰচাৰ হ'ব লাগিছে।